0: पर्यंत
1: औ मयल शांति काय पेंगनी खरंग बाय जादुनी रिसब जा खना तो के रिसब जा रिसब मुंगो जरा संखने पहले क्या है दा আৰু খাব নোৱাৰে কি চিং তাকক তে বুক চং কগলাম লগ সাথে সাথে জৰা হয় কিন্তু তেৰেফ তেৰেফকে লাইন তংঘ লাইন থাঙ অভাইন তেইব খানা তো খানা তো ঘৰ চামুং ন সং খানালাই খনাই তং দি লগেৰে দি পায় চক জৰা